নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ 1433 খ্ৰীষ্টাব্দৰ আহাৰ মাহৰ 9 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 3 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 24 তাৰিখ। এতিয়া পুৱা 5:33 আৰু 50 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অধিৱেশনত মোৰ সৈতে বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰেৰণা খনিকৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিক আহমেদ, আৰু ষ্টুডিঅ'ত মই প্ৰণীতা দাস। এতিয়া নিবেদন কৰিছো বন্দনা।

প্ৰথমে শুনক আজি আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰূপৰেখা। পুৱা 6:15 ননী দেৱী চৌধুৰীৰ কণ্ঠৰ ভজন, 6:20 আৰু সন্ধিয়া 8:15 নাৰায়ণ কলিতাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ।

আৰু চাৰে এঘাৰ বজাত গীতিমালিকাৰ গীত, 12:10 সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমে, তৰং, প্ৰাদেশিক সংগীত আৰু প্ৰীত লৰি। 3 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া যুৱবাণী অনুষ্ঠানৰ অন্তৰ্গত অনুষ্ঠানসমূহ হ'ল সন্ধিয়া 5:15 মনোৰঞ্জন, 5:55 শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 একক ছবিৰ গীতৰ অনুষ্ঠান, 6:30 টিকুমণি হুজুৰীৰ কণ্ঠৰ ভজন, 7:20 কুইজৰ অনুষ্ঠান। বিষয় অসমীয়া সংগীত আৰু আকাশবাণী গুৱাহাটী, কুইজ মাষ্টাৰ মানস প্ৰতিম গোস্বামী। 7:50 প্ৰণীতা ৰয়ৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত আৰু নিশা 8:00 ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিবলৈ পাব। চাৰে ন বজাত ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমা দেৱী কলিতাৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব ৰাগ য়মন। এতিয়া শুনক আজি আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰিত হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ এক চমু ৰূপৰেখা। দিনৰ 12:30 আইদেউৰ বোলনি অনুষ্ঠানত কৰ্কট ৰোগ আৰু চিকিৎসা, এই বিষয়ে ক'ব ডাক্তৰ ৰণিমা ডেকাই। তেখেতৰ সৈতে কথা পাতিব পৰিণীতা শইকীয়াই। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাজাৰৰ বৰটোলগুৰিত এক থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত এতিয়া আলোচনা শুনিবলৈ পাব বিষয় খেতি বচাও অভিযান। ইয়াত ভাগ ল'ব ৰিজুৱানা হেলিম আৰু ডক্টৰ গৌতমী কটকীয়ে। অনুষ্ঠানটি আগবঢ়াব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 সাহিত্যচাৰা অনুষ্ঠানত উৎপল গগৈৰ গল্প আৰু বাণী ফুকনৰ কবিতা শুনিবলৈ পাব। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

চাৰিআঠ বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী দেৱেন শৰ্মা, পাৰ্বিন চুলতানা, জ্যোতিষ ভট্টাচাৰ্য, অনিমা চৌধুৰী আৰু জয়প্ৰকাশ মেধি। 9:15 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব ভাৰ্গৱ কলিতাই যুগুতোৱা গীতেৰে কথাৰে অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰ, মূল উপন্যাসৰ ৰচনা মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি অনুষ্ঠান উমাং। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো ননী দেৱী চৌধুৰীৰ কণ্ঠৰ ভজন।

দেৱী চৌধুৰী কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নাৰায়ণ কলিতাৰ কণ্ঠৰ দুটি লোকগীত।

0: লোকগীতৰ অনুষ্ঠানত সেয়া আছিল শিল্পী নাৰায়ণ কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। প্ৰথমে শুনোৱা হওক জানৱাৰ ছবিৰ এটি গীত। গীতৰ কথা শৈলেন্দ্ৰ, গীতটি গাইছে মহম্মদ ৰফিয়ে আৰু সংগীত শংকৰ জয়কিষাণৰ।
1: लाल छड़ी मैदान खड़ी

অনুষ্ঠানত ইবাৰিয়া আমাৰি ছবিৰ এটিকে গীতৰ কথা শৈলেন্দ্ৰ আৰু গীতটি গাইছে লতা মংগেশকাৰ আৰু মুকেশে।

শ্ৰোতাসকলে শুনিছে মাধুবাণ অনুষ্ঠানত। এইবাৰ শুনো আহক কিশোৰ কুমাৰৰ কণ্ঠৰে এটি গীত। গীতটি লোৱা হৈছে চিনেমা জামিৰৰ পৰা। গীতৰ কথা চাহিৰৰ।

জমিৰ চিনেমাখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। ছবিখনৰ সংগীত আছিল স্বপন চক্ৰৱৰ্তীৰ। শ্ৰোতাসকলে শুনিছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। এইবাৰ আগবঢ়াইছো বন্দিনী চিনেমাৰ এটি গীত, সংগীত এছ ডি বৰ্মনৰ।

এছ ডি বৰ্মনৰ কণ্ঠত বান্দিনী চিনেমাখনৰ পৰা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মহেন্দ্ৰ কাপুৰৰ কণ্ঠৰ এটি গীত, গীতৰ ছবি গুমৰাহ।

শ্ৰোতা, মাধুবনত এইবাৰ আগবঢ়াইছো কন্যাদান চিনেমাখনৰ এটি গীত। গীতটি গাইছে মহম্মদ ৰফিয়ে।

নীৰজৰ গীতৰ কথাৰে মহম্মদ ৰফিৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰে এটি গীত সদাগৰ চিনেমাখনৰ পৰা।

কবিতা কৃষ্ণমূৰ্তি, মনহৰ আৰু সুখমিন্দৰ কণ্ঠৰ সদাগৰ চিনেমাখনৰ পৰা গীতটি শুনিলে। গীতৰ কথা আছিল আনন্দ বক্সীৰ, সংগীত আছিল লক্ষ্মীকান্ত প্যাৰেলালৰ মধুবন। অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো প্ৰফেচাৰ চিনেমাৰ এটি গীত, মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠত। গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত শংকৰ জয়কিষাণৰ।

0: মাধবান পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিয়ে যোৱা দেওবাৰে কাটাৰৰ ৰাজ লাফানাত সংঘটিত দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰীয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ গেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 পৰাস্ত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। কালি নতুন দিল্লীত অনুষ্ঠিত গ্লোবেল কনভাৰ্জেন্স ফৰ গ্ৰোথ সামিটত ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এখন আন্তঃসংযোগী বিশ্বত সমৃদ্ধি আৰু প্ৰত্যাহ্বানসমূহ প্ৰত্যেকৰে মাজত ভগাই লোৱা হয় যদিও সংঘাত আৰু অনিশ্চয়তাৰ পৰিণামসমূহ উন্নয়নশীল দেশ আৰু গ্লোবেল চাউথৰ ওপৰত অসমতাপূৰ্ণভাৱে পৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সমন্বিত গোলকীয় পদক্ষেপ অপৰিহাৰ্য। গোলকীয় অসমতাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী সীতাৰমণে কয় যে সকলো অসমতাই একে নহয়, কিয়নো কিছুমান অসমতাই জনসংখ্যা উন্নয়নৰ পৰ্যায়, সম্পদৰ প্ৰাচুৰ্য আৰু অৰ্থনৈতিক গাঁথনিৰ পাৰ্থক্যক প্ৰতিফলিত কৰে। ভাৰতৰ অৰ্থনীতিৰ প্ৰগতিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বিকাশ মূলতঃ ঘৰুৱা চাহিদাৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ বহুলাংশে বজাৰ নিৰ্ধাৰিত বিনিময় হাৰে সমৰ্থন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত যোৱা দেওবাৰে কাটাৰৰ ৰাজ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটিত সংঘটিত এটা দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ নেতাগৰাকীক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি প্ৰকাশ কৰা সহানুভূতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু আহতসকলক আগবঢ়োৱা ক্ষীপ্ৰ চিকিৎসা সাহায্যৰ শলাগ লয়। দুয়োগৰাকী নেতাই নিজৰ নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে আৰু ইজনে সিজনৰ প্ৰতি সংহতি আৰু সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে কাটাৰে গ্ৰহণ কৰা গঠনমূলক ভূমিকাই অঞ্চলটোত স্থায়ী শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাত অৰিহণা যোগাব।

0: দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ, প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজ সেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামতী আৰু নেপথ্য গায়িকা অলকা য়াগনিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয়। চৰকাৰে চলিত বৰ্ষত 131গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰ ভিতৰত 5গৰাকীক পদ্মবিভূষণ, 13গৰাকীক পদ্মভূষণ আৰু 113গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা এন এছ এ আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰতে আয়োজন কৰা উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহান জনাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত অনুষ্ঠিত গ্ৰুপিঙৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত 16 ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা সভাত সদস্য দেশৰ শীৰ্ষ নিৰাপত্তা প্ৰতিনিধিসকলক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত থকা ভাবুকিৰ বিষয়ে আলোচনা কৰা হয়।
1: We need to be cognizant of the new security threats and challenges. Non-traditional threats have transcended national borders and have developed defeat systems against conventional responses. Innovative disruptive technologies, more camouflaged variants of terrorism, cyber threats in a world which is getting increasingly digitized, they all constitute an important threats for us.
0: ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা নিৰাপত্তাজনিত বিপদ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে এন এছ এসমূহে 21 আৰু 22 মে'ত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ বিৰোধী আৰু 8 আৰু 9 জুনত অনুষ্ঠিত হোৱা তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত নিৰাপত্তা সম্পৰ্কীয় ব্ৰিক্ছ যুটীয়া কৰ্মগোটসমূহৰ কাৰ্যকলাপ আৰু ফলাফলসমূহো পৰ্যালোচনা কৰে। আলোচনাৰ নেতাসকলে ব্ৰিক্ছৰ অধিক সহযোগিতা বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়ায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত অনুষ্ঠিত 16 সংখ্যক ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ছাৰ্গেই শ্বৈগুৱে ব্ৰিক্ছ ফ্ৰেমৱৰ্কৰ অধীনত চলি থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। বৈঠকত ভাৰত ৰাছিয়াৰ বিশেষ কৌশলগত সহযোগিতাৰ সৈতে সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰো মূল্যায়ন কৰা হয়। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে। ডঃ লাহিৰিয়ে নতুন দিল্লীত ট্ৰেড ৱাচ কোৱাৰ্টাৰলি প্ৰতিবেদনৰ শেহতীয়া সংস্কৰণ উন্মোচন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ ৰপ্তানি 1.84 ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে আৰু আমদানি 6.5% বৃদ্ধি পাইছে। পশ্চিম এছিয়া পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে এই সংকট সাময়িক আৰু অতি সোনকালে বিশ্বত শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে।
2: It was a short-term problem. I hope the war is going to end. Peace will prevail. And the impact was in terms of energy prices and transportation cost. Freight rates went up. There was disruption. You'll find even in these figures somewhere. Prices went up. But quantities were not available. So there was a problem. So I think it was a temporary supply shock.
0: ইথানল মিহলি পেট্ৰল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা বিভিন্ন দাবীক লৈ চৰকাৰে স্পষ্ট কৰি কয় যে ইথানল মিশ্ৰণ বৈজ্ঞানিকভাৱে বৈধ। ইথানল মিহলি পেট্ৰলক লৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাৰ প্ৰমাণহীন আৰু বিভ্ৰান্তিকৰ দাবীৰ উদ্দেশ্য হৈছে জনসাধাৰণক বিভ্ৰান্ত কৰা। তেল বিপণন কোম্পানী, অটোমোবাইল নিৰ্মাতা, ইন্ধন পৰীক্ষণ সংস্থা আৰু অন্যান্য সহযোগীৰ সৈতে মিলি কৰা ইথানল মিশ্ৰণ কাৰ্যসূচী ৰূপায়ণৰ ওপৰত নিৰন্তৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। লগতে চৰকাৰে কয় যে E20 পেট্ৰল উপলব্ধ হোৱাৰে পৰা ইথানল মিহলিৰ ফলত ইঞ্জিন বিকল হোৱা বা বাহনৰ বিজুতিৰ কোনো ব্যাপক সমস্যাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই। এল নিনোর বাবে মৌসুমী বতাহৰ ফলত এবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী

0: Rasting Shohane Prokakurse, Notun Dilit Kali Econhong Barbella, Sri Shohane Koi, Jede Kot Bottomanaloke, Sabhabikot Koi, Pride Realis, Hotanko Gati, Borokun Huse, Aru Ebeli, Zulai to Mosumi, Botahor Probab, Komhuar, Hombabanase. Teokoi, J. Ebeli Sabhabikot Koi, Komborokun Huar followed, Dekor Pride Tiniko Pundro, Konzilla Probabita Huar, Hombabanase. FIFA, Bisoka Footballot, America. হিউস্টনত অনুষ্ঠিত হোৱা গ্রুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গলত পৰাস্ত কৰে 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোয়ে দুটা গোল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে এই গোল দুটাৰ জৰিয়তে ৰোনাল্ডো বিশ্বকাপৰ সখন ভিন ভিন বিশ্বকাপ ফুটবলত গোল কৰা প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মানো লাভ কৰে কানাডা টৰন্টো ষ্টেডিয়ামত চলি থকা গ্ৰুপ এলৰ এখন খেলত বাতৰি যুগুতৰ পৰলৈ ক্ৰোয়েছিয়াই পানামাৰ বিৰুদ্ধে 1-0 গোল লাভ কৰিছে প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ আন এখন খেল ভাৰতীয় সময় অনুসৰি পুৱা 7:30 বজাত কলম্বিয়া ডিআৰ কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে নীতি আয়োগৰ উপায়ুক্ত অধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গলত পৰাস্ত কৰে এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব
1: মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলো হাৰ্টছত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান প্ৰথমে আগবঢ়াইছো আশা ভোচলেৰ কণ্ঠৰে এটি গীত গীতৰ কথা সুৰ আৰু সংগীত ভূপেন হাজৰিকাৰ

প্ৰদীপ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ আগবঢ়াইছো আনন্দীৰাম দাস ৰচিত এটি গীত, গীতৰ শিল্পী দীপালিমা দুৱৰা চলিহা।

শ্ৰোতাসকলে শুনিছে আধুনিক গীতৰ অনুষ্ঠান। এইবাৰৰ শিল্পী প্ৰয়াস মজুমদাৰ আৰু নবনীতা শৰ্মা। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, সুৰ প্ৰয়াস মজুমদাৰৰ।

মাধৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জে পি দাসৰ কণ্ঠৰ এটি গীতৰ কথা কেশৱ মহন্তৰ।

ৰুমি গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কাজলৰ।

সাধন গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৱেবছাইটটি পুনৰবাৰ কৈছো, BSNL.co.in। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেশ্যনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দিয়াচাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগতে 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB বা MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। অতিকমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। ঠিকনাটি কৈছো, দ্য মেনেজিং ডিৰেক্টৰ, দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী। পিন 7810001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে। নিয়োগ বাতৰি ইমানেই।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনো আহক অনিমা চৌধুৰীৰ কণ্ঠৰে গীতৰ কথা অৰূপৰ।

অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ৰাজেন গোহাঁইৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নবকান্ত বৰুৱা

নবকান্ত বৰুৱাৰ গীতৰ কথাৰে সেয়া আছিল শিল্পী ৰাজেন গোহাঁই। এইবাৰৰ শিল্পী নিকু দত্ত। গীতৰ কথা গাৰ্গী গোস্বামীৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী।

পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক পদ্মশ্ৰী সন্মান প্ৰদান, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে।
0: ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75 কোটি টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ট আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিস্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
2: আদ্যাশক্তি মা কামাখ্যাৰ
1: সত্তৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলো, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব।

0: খন বিলত এটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত তিনিটা প্ৰজন্মৰ মানুহ পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব। সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে, সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
1: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা চলি আছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্সযোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
2: আদ্যাশক্তি মা কামাখ্যাৰ আৰাধনা বন্দনাৰে মুখৰ হৈ পৰিছে মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। যোৱা 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসীসকলে মা কামাখ্যাৰ গভীৰ সাধনাত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। সৰ্বত্ৰে বিৰাজ কৰা এক আধ্যাত্মিক পৰিৱেশৰ মাজতে লক্ষ লক্ষ ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰ খোলালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে। 26 জুনৰ দিনা পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। উল্লেখযোগ্য যে অম্বুবাচী মেলাত সমাগম হোৱা ভক্তসকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
1: অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপী আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ কৰ ভৱনত কালি PIB গুৱাহাটী আৰু SBIৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। PIBৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, IIBMৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু SBIৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সঞ্চালনা করে পিটিআই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে এটা স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে। বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ডাঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতে জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা হেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰায়। বৰপেটাৰোডত যোৱা নিশা উজনিমুৱা এখন মালবাহী ৰেলৰ খুন্দাত দুজন কিশোৰে প্ৰাণ হেৰুৱায়। নিহত কিশোৰ দুজন বৰপেটাৰোডৰ আজাদনগৰ বাসিন্দা 16 বছৰীয়া জাহাংগীৰ আলম আৰু 17 বছৰীয়া মুস্তাফা খান বুলি চিনাক্ত কৰা হৈছে। মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কিশোৰ দুজনৰ ৰেল দুৰ্ঘটনাত মৃত্যুৰ ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই।
3: জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণ বাতিল, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নকআউটত আৰ্জেণ্টিনা, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰী বহিৰাগত আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চৰকাৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহায্য লাভ কৰিও থলুৱাক নিযুক্তি নিদিয়া এটা বাতৰি, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰীয়ে বহিৰাগত শিৰোনামৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তাই ব্যাপক উৎসাহ প্ৰস্তুতিৰ মাজতে দিল্লীৰ পৰা আহিল সংবাদ, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিৰ অসম ভ্ৰমণ বাতিল শিৰোনামেৰে প্ৰকাশ কৰিছে। নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ নালাগিব, জিলা আয়ুক্তৰ অনুমতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বকাপত সৰ্বাধিক গ'লৰ অভিলেখ 39 বছৰীয়া মেছিৰ, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নকআউটত আৰ্জেণ্টিনা শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপত গ'লৰ শিখৰত মেছি, পেনাল্টি নষ্ট কৰিও হ'ল সৰ্বোচ্চ গ'লদাতা শিৰোনামেৰে প্ৰকাশ কৰিছে। চহৰ নগৰত প্ৰাইভেট স্কুল ইউনিভাৰ্চিটি স্থাপনৰ বাবে বিশেষ সকাহ, ৰাজ্য চৰকাৰ শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
1: ধন্যবাদ জুলি। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা কলম্বিয়া আৰু কংগোৰ মাজৰ গ্ৰুপ কেৰ এখন খেল বাতৰি যুগুতোৱাৰ পৰলৈ গ'ল শূন্য অৱস্থাত আছে। গুৱাডালাজাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখন ভাৰতীয় সময় অনুসৰি আজি পুৱা 7:30 বজাত আৰম্ভ হৈছে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গোলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। আনহাতে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্টুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল দি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডোৱে 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰী

অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু 10 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। এই অনুষ্ঠানৰ প্ৰথমেই শুনোৱা হওক দিল পৰদেশি হো গয়া চিনেমাখনৰ পৰা এটি গীত। গীতৰ শিল্পী উদিত নাৰায়ণ, গীতৰ কথা শ্ৰাৱণ কুমাৰৰ আৰু সংগীত উষা খান্নাৰ।

উদিত নারায়ণৰ কণ্ঠৰ গীতটি শুনিলে অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ফাগুনী চিনেমাখনৰ পৰা এটি গীত নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱাৰ কণ্ঠত, গীতিকাৰ আৰু সংগীত উপেন কাকতিৰ।

ফাগুনী চিনেমাখনৰ গীতটি শুনিলে। শ্ৰোতাসকলে শুনি আছে ৰূপালী ঢৌ। এই অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হিন্দুস্তানী চিনেমাখনৰ এটি গীত। গীতৰ শিল্পী হৰিহৰণ আৰু কবিতা কৃষ্ণমূৰ্তি। গীতৰ কথা পি কে মিশ্ৰাৰ আৰু সংগীত এ আৰ ৰেহমানৰ।

সেয়া আছিল হিন্দুস্তানী চিনেমাখনৰ পৰা এটি গীত। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আজলি নবৌ চিনেমাখনৰ এটি গীত ৰুণঝুণ ফুকনৰ কণ্ঠত।

ৰূপালী ঢৌ এই অনুষ্ঠানত এইবাৰ শুনোৱা আহক সোনু নিগম, আলকা য়াগ্নিক, ৰূপ কুমাৰ ৰাথোৰ, শংকৰ মহাদেৱন আৰু সংকীৰ্পিণ্ডৰ কণ্ঠৰ এটি গীত, গীতৰ ছবি মেলা, গীতৰ কথা দেৱ কোহলিৰ আৰু সংগীত অনু মালিকৰ।

রূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আপোনালোক আটাইকে সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু আয়ুষ্মান জেশী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিবেক শৰ্মা, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰণীতা দাস। প্ৰিয় শ্ৰোতা, এতিয়া সময় হৈছে গীতিমালিকাৰ গীতৰ। অনুষ্ঠানৰ প্ৰথমতে আপোনালোকক শুনাবলৈ লৈছো জিমণি চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা দেবেন বসুমতাৰীৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

পবন বসুমতাৰীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো পাৰ্বিন চুলতানাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা বিবিদেৱী বৰবৰুৱাৰ, প্ৰযোজনা দেবেন শৰ্মাৰ।

বিবি দেৱী বৰবৰুৱা ৰচিত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ তফজ্জুল আলী ৰচিত এটি গীত, গীতৰ শিল্পী জ্যোতিষ ভট্টাচাৰ্য আৰু প্ৰযোজনা জ্যোতিষ ভট্টৰ।

জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা বিৰিঞ্চি কুমাৰ মেধিৰ, প্ৰযোজনা সবিন মেধিৰ।

বীৰিঞ্চি কুমাৰ মেধি ৰচিত গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা আছিল সবিন মেধিৰ। প্ৰিয় শ্ৰোতা, গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত এবাৰ শুনক জয়প্ৰকাশ মেধিৰ কণ্ঠৰে এটি গীত। গীতৰ ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা উৎপল দাসৰ।

0: নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 299.9 মিটাৰত, 1035 কিলো হাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছো মই কৰিশ্মা আৰু মোৰ সৈতে আছে ৰুজি।
1: মাদাৰ টেৰেছাই কৈছিল, আনৰ বাবে জীয়াই নথকা জীৱনটো প্ৰকৃত জীৱন নহয়।

0: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতে জানোচোন আহক কি কি অনুষ্ঠানেৰেনো সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15ৰ পৰা। 5:55ত প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। একক চিনেমাৰ গীত শুনিবলৈ পাব 6:10ৰ পৰা। আজিৰ ছবি হালধীয়া চৰাই বাওধান খায়। ছয় বাজি ত্ৰিশ মিনিটত শুনিবলৈ পাব টিকুমণি হুজুৰীৰ কণ্ঠত ভজন। কুইজৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:20ৰ পৰা। আজিৰ বিষয় অসমীয়া সংগীত আৰু আকাশবাণী গুৱাহাটী। কুইজ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব মানস প্ৰতিম গোস্বামী। অনুষ্ঠানটিৰ প্ৰযোজনা মৃদুলা দাসৰ। 7:50ৰ পৰা শুনিবলৈ পাব প্ৰণীতা ৰয়ৰ কণ্ঠত লোকগীত। ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিবলৈ পাব 8:00।
1: কাইলৈও আজিৰ দৰে ঠিক একেই সময়তে অৰ্থাৎ 5:10ৰ পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15ত শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55ত আগবঢ়োৱা হ'ব শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10ত শুনিবলৈ পাব লোকগীত। আধুনিক গীত শুনিবলৈ পাব 6:30ত।

7:20 আগবঢ়োৱা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আগধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন।

ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাৰে পি কে ছবিখনৰ অজয় অতুলৰ সংগীত পৰিচালনাৰে এই গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক ছবিখনৰে শ্ৰেয়া ঘোষালৰ কণ্ঠত আন এটি গীত।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত শুনিবলৈ পালে শান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত এই গীতটি। প্ৰিয় শ্ৰোতা, পি কে ছবিখনৰে চানু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত শুনোচোন আহক এই গীতটি।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনো শুনা হওক টু ষ্টেটছ ছবিখনৰ পৰা কেইটিমান গীত।

শ্ৰোতাসকলে শুনিবলৈ পালে এম মোফন অৰ য়াচিতা শৰ্মাৰ কণ্ঠত এই গীতটি এইবাৰ আগবঢ়াবলৈ লৈছোঁ। ভেনিদয়ালৰ কণ্ঠত এই গীতটি

শ্ৰোতাসকলে ইমানপৰে শুনিবলৈ পালে টু ষ্টেজ ছবিখনৰ পৰা কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছোঁ আমিৰ খানৰ পৰিচালনাৰে তাৰে জমিন পৰ ছবিখনৰ পৰা এটি গীত।

0: শ্রোতাসকলে ইমান পৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এবাৰ আগবঢ়াবলৈ লৈছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bsnl.co.in এই ৱেবছাইট চাব পাৰে। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,880 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 88,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন নম্বৰ 7810001। পুনৰবাৰ কৈছো, ঠিকনা দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন নম্বৰ 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে।
0: প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে শুনিবলৈ পালে নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।

0: স্বর্গীয় তিলেশ্বর বরাপ্পা।
1: পিতাৰ নামত নিদিওঁ, ককাৰ নামত দিওঁ। ককাই এই গাঁৱৰ বাবে ইমান কাম কৰিলে, চালা এই খাই পাতফলা গাঁওখনে।
2: শ্ৰোতাসকলে ইমান পৰে শুনিবলৈ পালে একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ ছবি আছিলে হালধীয়া চৰাইয়ে বাওধান খাই, পৰিচালনা জাহ্নু বৰুৱাৰ। প্ৰিয় শ্ৰোতা, ক্ষন্তেক পিছতে শুনিবলৈ পাব দিল্লী কেন্দ্ৰৰ পৰা ৰিলে হোৱা সংস্কৃত বাতৰি।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিমতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: 79 বছৰত আকাশবাণী গুৱাহাটী
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ শুভা
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক হবক সাদৰ আমন্ত্ৰণ জনাওঁ
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
4: আৱৰ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ

0: বই পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।
1: প্ৰিয় শ্ৰোতা, ক্ষন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি, প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ, ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ, আৰু ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ বিত্তং বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ ইয়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কমেও 18টা আৱাসিক কোৱাৰ্টাৰৰ ক্ষতি সাধন কৰে। এই ঘটনাত এতিয়ালৈকে 7গৰাকী লোক সন্ধানহীন হৈ আছে। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কুতাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
1: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে, সেইকাৰণে পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰোঁ। ক্লাউড ব্ৰাছটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা হোৱা নাই। আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি, এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাই দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
0: ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱা সৃষ্টি হোৱা কোবাল সুতলৈ চাই জনসাধাৰণক বানত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। অসম অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 ক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত হোৱা ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ 2 স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালি আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। বজালি জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্ৰ ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি তিনিদিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজ যাতে অধিক কষ্টৰ সন্মুখীন নহয় তাৰ বাবে অতি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই অবৈধ খননৰ ফলতেই নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন

0: কর্মশালাত অংশগ্রহণ করে শ্রীবরাই আজি এইদরে কয়। তেওঁ কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদী আর মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মার দ্বৈত ইঞ্জিনযুক্ত সরকারের নেতৃত্বত ক্রমাৎ দেশের প্রতিরক্ষা উৎপাদন মানচিত্রের শক্তিশালী স্থান দখলের দিকে আগবাড়িছে। খণ্ডটোর সঙ্গে জড়িত উদ্যোগসমূহ উৎপাদন করবলে আর উৎপাদন গোট স্থাপন করবলে আহ্বান জানায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দহলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত 42 জন লোক আক্ৰান্ত হৈছে। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3 জন, বৰপেটা আৰু লখিমপুৰত 2 জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1 জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীৰ বাবে প্ৰশিক্ষণ আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3 গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰি তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। ডেংগী ৰোগত আক্ৰান্ত হৈ মৰিগাঁৱৰ গছৰগুৰি নিবাসী এগৰাকী যুৱতীৰ কালি মৃত্যু হয়। আমাৰ মৰিগাঁও সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় 15 দিন পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতে যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 জুনত যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5 দিনা স্বাস্থ্য কিছু উন্নত হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগী ৰোগ ধৰা পৰে আৰু কালি যুৱতীগৰাকীয়ে মৃত্যু খাবতি লয়। জিলাখনত ডেংগী আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে এইদৰে কয়।
2: জাপানীজ এনকেফেলাইটিছ আমাৰ ইয়াত অলৰেডি 5 গৰাকী জাপানীজ এনকেফেলাইটিছ আছিলে। অলৰেডি 4 গৰাকী আমাৰ, 2 গৰাকী JNICত আছে, JNIC এণ্ড GMCত আছে, আৰু 1 গৰাকী আছে গুড হেল্থ হস্পিটেলত। বাকী যিটো 1 গৰাকী আছে সেইটো ৰিকভাৰী হৈছে আৰু 4 গৰাকী আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটো মেইন কথা। আমি ধৰি লওক এই বস্তুটো আমাৰ নহওক, আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকে বিয়পে। আমাৰ যিবিলাক ধৰি লওক পগলী বা ভেৰিয়াৰ পৰা গাহৰি এই বস্তুবিলাকৰ যাতে সেইবিলাক
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ টেবলেট UPS আৰু IFBSকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা স্বত্তেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হোৱা বুলি উল্লেখ কৰা হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহক চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ কোৱা হৈছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আমট্ৰনৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় আৰু সুচল কৰাৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্বচ্ছতা বৃদ্ধি, পৰিচালনগত আখোৱা দূৰীকৰণ আৰু দক্ষ ৰাজহ প্ৰশাসনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন পদক্ষেপৰ অন্বেষণ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া সংস্থাৰ এটা দলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে সেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে বহনক্ষম ব্যৱস্থাপনা আৰু সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ বনভূমি তথা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয় লৈ মত বিনিময় কৰে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসম

0: মালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজৰ ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰি পাছাদিলৈকে পথছোৱাৰ উন্নীতকৰণৰ উদ্দেশ্যে মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখন গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত লৈছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচন, দিচাংকো খাবি, বুঢ়াগোহাঁইবাৰী, গৰ্কক অন্যতম।
1: সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰা হৈছে। ইউনিচেফ ইণ্ডিয়া আৰু ইউনিচেফ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিশু সুৰক্ষা বিশেষজ্ঞসকলক লৈ গঠিত এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাত শিশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত মুখ্য অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ইউনিচেফ ইণ্ডিয়াৰ শিশু সুৰক্ষা শাখাৰ মুখ্য বিষয়া মিলন কিদানে, প্ৰতিনিধি দলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মী নাৰায়ণ নন্দকে ধৰি আন কেইবাগৰাকী শিশু সুৰক্ষা বিশেষজ্ঞ উপস্থিত থাকে। কালত প্ৰতিনিধি দলটোৱে নগাঁও জিলাৰ সামগ্ৰিক শিশু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় উন্নীত কৰা, শিশুৰ নিৰাপত্তা, যত্ন তথা সৰ্বাংগীন কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেজ আৰু লুচিয়া ৰড্ৰিছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। ত্ৰিষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰ গাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ। আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।

পথ নিৰ্মাণৰ বাবে 211 কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ 160 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ পথ সামৰি লোৱা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জনোৱা মতে অনুমোদিত প্ৰকল্পসমূহে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ 96টা বাসস্থানলৈ সকলো বতৰৰ উপযোগী পথৰ সংযোগ প্ৰদান কৰিব। মন্ত্ৰালয়ে উল্লেখ কৰে যে বৰ্ধিত সংযোগে বিদ্যালয়, স্বাস্থ্যসেৱাৰ সুবিধা আৰু গ্ৰাম্য বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব আৰু এই অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ আৰ্থসামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গোলকীয় উন্নয়ন আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কৌশলগত মূল্যায়ন বিষয়ত তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। নাৰ্কটিক কণ্ট্ৰল ব্যুৰ' চমুকৈ NCB-ৰ উদ্যোগত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু ড্ৰাগছ আইন বলবৎকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সমগ্ৰ দেশত ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীশ্বাহে অংশীদাৰসকলৰ সৈতে মিলিত হৈ নাৰ্কটিক কণ্ট্ৰলৰ 2026 বৰ্ষৰ পৰা 2029 চনলৈ ভৱিষ্যত পৰিকল্পনা নথি নিৰ্ধাৰণ কৰিব। শ্ৰীশ্বাহে লগতে কয় যে এই নথিখনৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ হ্ৰাস কৰা আৰু ইয়াৰ পৰা হ'ব পৰা সম্ভাব্য বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি গৃহমন্ত্ৰীগৰাকীয়ে NCB-ৰ বাৰ্ষিক প্ৰতিবেদন 2025 প্ৰকাশ কৰাৰ লগতে জম্মু আৰু গুৱাহাটীত নতুনকৈ 2টা মাণ্ডলিক কাৰ্যালয় মুকলি কৰিব। মন্ত্ৰালয়ে কয় যে এই বৈঠকৰ মূল লক্ষ্য হৈছে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতিক শক্তিশালী কৰা আৰু ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগী আৰু লক্ষ্যত উপনীত হোৱা। আজি কলকাতাৰ তৰাতালাত নিৰ্মাণ এটা গুদাম ভাঙি পৰাত 3জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু 5জন আহত ব্যক্তিক SSKM চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। NDRF, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় লোকৰ সহযোগত ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অগ্নিমিত্ৰ পাল আৰু ডাঃ ইন্দ্ৰনীল খা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত ভাৰতৰ VIP সংস্কৃতি, ক্ষমতা, বিশেষাধিকাৰ আৰু গণতন্ত্ৰৰ পৰা দূৰত শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে। উন্মোচনী সভাত ভাষণ প্ৰদান কৰি ৰাধাকৃষ্ণনে কয় যে এই গ্ৰন্থখনত ক্ষমতাৰ প্ৰতিষ্ঠা আৰু সাধাৰণ নাগৰিকৰ মাজত প্ৰায়ে থকা দূৰত্বৰ বিষয়ে উল্লেখ আছে আৰু জনকেন্দ্ৰিক শাসনৰ জৰিয়তে এই ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। তেওঁ কয় যে এই প্ৰকাশনে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ পৰিচয়ক উজ্জ্বল কৰিব আৰু একে সময়তে ন্যায়, সমতা আৰু স্বাধীনতাৰ সাংবিধানিক আদৰ্শক পুনৰ দৃঢ় কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে সমসাময়িক গণতান্ত্ৰিক প্ৰত্যাহ্বানসমূহক দেশৰ চিৰস্থায়ী গণতান্ত্ৰিক পৰম্পৰাৰ সৈতে সংযুক্ত কৰি গ্ৰন্থখনে পাঠকসকলক ঐতিহাসিক দৃষ্টিভংগী আৰু নৈতিক অন্তৰ্দৃষ্টি প্ৰদান কৰিব। গণতান্ত্ৰিক মূল্যবোধক শক্তিশালী কৰাৰ লগতে শাসন ব্যৱস্থা যাতে জনসাধাৰণৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত হৈ থাকে তাৰ বাবে এনে প্ৰতিফলন গুৰুত্বপূৰ্ণ বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰে 22 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত আমেৰিকাৰ চৰকাৰ প্ৰতিনিধিৰ দল এটাক নেতৃত্ব প্ৰদান কৰি নতুন দিল্লী ভ্ৰমণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাক পাৰস্পৰিকভাৱে লাভান্বিত কৰিব। উল্লেখযোগ্য যে দ্বিপাক্ষিক বাণিজ্য চুক্তি আৰু চলিত বৰ্ষৰ 7 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা যৌথ বিবৃতিক দুয়োখন দেশে অন্তৱৰ্তীকালীন চুক্তি হিচাপে চূড়ান্তভাৱে গ্ৰহণ কৰে। মন্ত্ৰালয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰে বজাৰৰ পৰিসৰ বৃদ্ধি, ডিজিটেল বাণিজ্য, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, শুল্কবিহীন আসোঁৱাহৰ দূৰীকৰণ, কৌশলগত খণ্ডত সহযোগিতা বৃদ্ধিকে ধৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে দুয়োপক্ষই সুষম, বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ আৰু দুয়োখন দেশৰ ব্যৱসায়ী, কৃষক, শ্ৰমিক আৰু গ্ৰাহকসকলৰ বাবে সুবিধাসমূহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিকশিত বিশ্ব বাণিজ্যিক গতিশীলতাৰ মাজত ভাৰত আমেৰিকাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান তাৎপৰ্যক স্বীকাৰ কৰি দুয়োপক্ষৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ, নতুন উদ্ভাৱনী কৌশলৰ বিকাশ, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ ওপৰত দুয়োপক্ষ

0: নিজৰ বক্তব্য প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে থকা ধাৰাবাহিক বৈঠকৰ আজি সামৰণি পৰে। সামাজিক মাধ্যম যোগেদি এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক অগ্ৰগতি পৰ্যালোচনা কৰা হয়। দুয়োখন দেশৰ বাণিজ্যিক আৰু অৰ্থনৈতিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে দুয়ো দেশৰ প্ৰতিনিধিসকলক পাৰস্পৰিক শলাগ লয়। বৈদেশিক মন্ত্ৰালয়ে জনায় যে 2025 বৰ্ষত আঞ্চলিক পাছপোৰ্ট কাৰ্যালয়, পাছপোৰ্ট সেৱা কেন্দ্ৰ আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে 1,50,00,000 পাছপোৰ্ট ভাৰতীয় নাগৰিকসকলৰ বাবে মুকলি কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে পাছপোৰ্ট কাৰ্যালয় আৰু পাছপোৰ্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্ৰ দেশতে 545টা এনে কেন্দ্ৰ আছে। বিগত বৰ্ষত 10টা আৰু এই বৰ্ষত পুনৰ 10টা ডাকঘৰৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব। মন্ত্ৰালয়ে উল্লেখ কৰে যে এতিয়ালৈকে 1,47,00,000 ই পাছপোৰ্ট মুকলি কৰা হৈছে। পাছপোৰ্ট কাৰ্যালয় আৰু সেৱা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মানদণ্ড পূৰ্বতকৈ উন্নীত হৈছে। ভাৰতীয় জনসংখ্যাৰ মাত্ৰ 10% নাগৰিকৰহে পাছপোৰ্ট থকাৰ পৰিপ্ৰেক্ষিতত পাছপোৰ্ট সেৱা ব্যৱস্থা অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে। বৰ্তমান 27খন ৰাষ্ট্ৰই ভিছা অবিহনে ভাৰতলৈ ভ্ৰমণ কৰাৰ অনুমতি লাভ কৰিছে আৰু 47খন দেশে ভিছা অন এৰাইভেলৰ সুবিধা লাভ কৰিছে। তদুপৰি মুঠ 65খন ৰাষ্ট্ৰই ভাৰতীয় নাগৰিকক ই ভিছাৰ সুবিধা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাণী দুৰ্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাণী দুৰ্গাৱতীক সাৰ্বভৌমত্ব আৰু সাংস্কৃতিক ঐতিহ্য, আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ সংগ্ৰামত প্ৰাণহুতি দিয়া এগৰাকী বীৰ নাৰী আৰু নাৰী শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। শ্ৰীশ্বাহে লগতে কয় যে ৰাণী দুৰ্গাৱতী সুশাসন আৰু সেৱাৰ বাবে এক চিৰন্তৰ প্ৰেৰণা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাণী দুৰ্গাৱতীয়ে মাতৃভূমি আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। তেওঁ উল্লেখ কৰে যে ৰাণী দুৰ্গাৱতীৰ পৰম ত্যাগ, বীৰত্ব আৰু সাহসিকতাই নৱপ্ৰজন্মক দেশপ্ৰেমৰ প্ৰতি অনুপ্ৰাণিত কৰি যাব। ভাৰতীয় মহিলা ডাবলছৰ যুটি ত্ৰিজা জলি আৰু গায়ত্ৰী গোপীচান্দে ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে স্পেইনৰ পলা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজক 21-12, 14-21 আৰু 21-13 ছেটত পৰাজিত কৰে। পৰৱৰ্তী খেলখন জাপানৰ সুমিৰে নাকাডে আৰু মিউ টাকাহাছিৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ছিংগলছত ৰনক চৌহানে ফ্ৰান্সৰ এনুগাট আৰু চীনৰ টাইপি কুকুৱান লিনক পৰাস্ত কৰি নিজৰ স্থান সুনিশ্চিত কৰিছে। চৌহান এতিয়া ভাৰতীয় খেলুৱৈ এছ শংকৰ মধুস্বামী সুব্ৰমণিয়মৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ত্ৰিপুৰাত পথ নিৰ্মাণৰ বাবে 211 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং নেগাওক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। কলকাতাৰ তৰাতলাত নিৰ্মীয়মান এটা গুদাম ভাঙি পৰাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 5জন আহত হয়। আৰু ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় মহিলা ডাবলছৰ যুটিটোৱে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি অনুসৰণ কৰি পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত।
1: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। ষ্টুডিঅ'ত আছো কৰিশ্মাৰ সৈতে, মই ৰুজিমুদৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো কুইজৰ অনুষ্ঠানটি। আজিৰ বিষয় অসমীয়া সংগীত আৰু আকাশবাণী গুৱাহাটী। কুইজ প্ৰশিক্ষক হিচাপে উপস্থিত আছে মানস প্ৰতিম গোস্বামী, অনুষ্ঠানটোৰ প্ৰযোজনা মৃদুলা দাসৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, কুইজৰ অনুষ্ঠানটিলৈ মই মৃদুলাই আপোনালোক আটাইকে আদৰণি জনাইছো। আমাৰ আজিৰ কুইজৰ বিষয়বস্তু হৈছে আকাশবাণী গুৱাহাটী আৰু অসমীয়া সংগীত। কুইজ পৰিচালক হিচাপে আমাৰ সৈতে উপস্থিত আছে মানস প্ৰতিম গোস্বামী।
3: নমস্কাৰ
2: ছাৰ, আমাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম।
3: ধন্যবাদ।
2: এইখিনিতে শ্ৰোতাসকলক আজিৰ কুইজখনিৰ অংশগ্ৰহণকাৰী প্ৰতিটো দলৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো। ক দলত আছে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সৌৰভজ্যোতি কাশ্যপ,
3: নমস্কাৰ,
2: আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পাৰ্থজ্যোতি ভৰদ্বাজ,
4: নমস্কাৰ।
2: খ দলত আছে পূব কামৰূপ মহাবিদ্যালয়ৰ সঞ্জীৱ কুমাৰ দাস,
5: নমস্কাৰ,
2: আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দীপজ্যোতি পাটোৱাৰী,
6: নমস্কাৰ।
2: গ দলত আছে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰজ্বলিতা ভৰদ্বাজ,
7: নমস্কাৰ,
2: আৰু নলবাৰী মহাবিদ্যালয়ৰ কৌৰৱী শৰ্মা,
8: নমস্কাৰ।
2: আটাইকেইটি দলকে আদৰণি জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। ছাৰ, আমি তেতিয়াহ'লে আৰম্ভ কৰিব পাৰোঁ কুইজখনি?
3: নিশ্চয়। পোনপ্ৰথমে অসমৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰি আমাৰ ইয়াত উপস্থিত হোৱা চৌগৰাকী শিক্ষাৰ্থীক মই শুভেচ্ছা জনাইছো। পোনপ্ৰথমে মই নিয়মাৱলীখিনি ঘোষণা কৰি দিবলৈ লৈছো। অতিকে সৰল নিয়মাৱলী, প্ৰতিটো প্ৰত্যক্ষ প্ৰশ্নৰ বাবে 10 নম্বৰ আৰু প্ৰতিটো বাগৰি যোৱা বা পৰোক্ষ প্ৰশ্নৰ বাবে 5 নম্বৰকৈ পাব। আৰু এই কুইজ প্ৰতিযোগিতাখনিত সৰ্বমুঠ 3টা ঘূৰ্ণন থাকিব আৰু প্ৰতিটো ঘূৰ্ণনত 2 লানিকৈ প্ৰশ্ন থাকিব। প্ৰথম ঘূৰ্ণনৰ প্ৰথম লানি প্ৰশ্ন আৰম্ভ হ'ব ক দলৰ পৰা, দ্বিতীয় লানি প্ৰশ্ন আৰম্ভ হ'ব গ দলৰ পৰা। ঠিক আছে, আমি আৰম্ভ কৰিব পাৰোঁ। যিহেতু আজিৰ বিষয় অসমীয়া সংগীত তথা আকাশবাণী গুৱাহাটী, গতিকে আমি নিশ্চয়কৈ অনুমান কৰিব পাৰিছোঁ যে সংগীত মধুৰ হ'ব আজিৰ অনুষ্ঠানটো। গতিকে প্ৰথম প্ৰশ্নটো এটা আমি গীতেৰে আৰম্ভ কৰিছোঁ, এটি ভক্তিমূলক গীত। প্ৰথমটো প্ৰশ্ন ক দললৈ।

0: ঠিক আছে, প্ৰশ্নটো সুধিব পাৰোঁ? অতিকে সহজ, এয়া কাৰ সৃষ্টি?
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
0: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নহয়, খদল,
1: মাধৱদেৱ।
0: জানিছিলোঁ শংকৰদেৱ নহ'লে উত্তৰটো মাধৱদেৱ বুলিয়েই ক'ব, সেইটোও শুদ্ধ নহয়। গদল, পাঁচ দিছে। আৰু উত্তৰটো মই কৈ দিছোঁ, এয়া বৰগীত নহয় আচলতে, এয়া গোপাল আটাই লিখা এটি ভক্তিমূলক গীত। এয়া গোপাল আটাই ৰচনা কৰিছিলে, তেখেতক কথাৰ সাগৰ আৰু কথাৰাজ নামেৰেও জনা গৈছিল। ভৱানীপুৰ, কালজাৰ আদিত তেখেতে সত্ৰ স্থাপন কৰিছিল। ঠিক আছে, এইবাৰ দ্বিতীয়টো প্ৰশ্ন খদললৈ। আকৌ এটি গীত,

0: জুবিন গাৰ্গক বাদ দি জানো অসমীয়া সংগীত সম্পূৰ্ণ হয়। গতিকে প্ৰশ্নটো অৱশ্যে জুবিন গাৰ্গক লৈ নহয়, প্ৰশ্নটো যুৱ গীতিকাৰজনক লৈহে। গীতিৰ গীতিকাৰজনে আকাশবাণী গুৱাহাটীৰ উপন্যাস পাঠ অনুষ্ঠানত সম্প্ৰচাৰিত কোনখন উপন্যাসৰ পাঠ আগবঢ়াইছিল য'ত তেওঁৰ চৰিত্ৰটিৰ নাম আছিল নিৰঞ্জন?
1: কটন কলেজ।
0: কটন কলেজ কাৰ সৃষ্টি বাৰু? কটন কলেজ নবীন বৰুৱাৰ কটন কলেজ। আৰু জনা যায় ভাৰতীয় ভাষাৰ প্ৰথমখন কেম্পাছ নভেল হিচাপে সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। গীতিকাৰ ৰাহুল গৌতম শৰ্মাই তাৰ পাঠ আগবঢ়াইছিল। খ দলে লাভ কৰিব 10 নম্বৰ। পৰৱৰ্তী প্ৰশ্ন গ দললৈ। এটা কণ্ঠস্বৰ আমি শুনি ল'ম এতিয়া, মোক চিনাক্ত কৰিব লাগে এই কণ্ঠস্বৰটো কাৰ।
2: মোৰ জন্মস্থান এই অবিভক্ত কামৰূপ জিলাৰ শুৱালকুছি গাঁৱত। আপুনি নাম শুনিছে?
3: বস্ত্ৰনগৰী। বস্ত্ৰনগৰী অলপতে সাহিত্য সভা হৈ গ'ল,
2: সাহিত্য সভা হ'ল, তাতে মোৰ জন্ম।
3: দেউতা আপোনাৰ পিতা?
2: মোৰ দেউতা শ্ৰীযুত ললিত চন্দ্ৰ বৈশ্যসাউত, তেখেত আছিলে আছাম ডেপুটি কালেক্টৰ। আৰু মোৰ মা ধৈৰ্যবালা বৈশ্যসাউত, বৰ্তমান দুয়োগৰাকী প্ৰয়াত।
0: আকাশবাণী গুৱাহাটীৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কোনগৰাকী স্বনামধন্য অসমীয়াই নিজৰ শৈশৱৰ স্মৃতি এনেদৰে ৰোমন্থন কৰিছে? গ দলৰ পৰা বাগৰি গৈছে ক দললৈ।
4: অৰ্চনা মহন্ত।
0: অৰ্চনা মহন্ত, এয়া অৰ্চনা মহন্ত নহয়, বাগৰি গৈছে পুনৰ খ দললৈ।
1: লক্ষ্য হীৰা দাস।
0: লক্ষ্য হীৰা দাস সম্পূৰ্ণ শুদ্ধ উত্তৰ। আৰু সাক্ষাৎ গ্ৰহণ কৰিছিল সঞ্জয় গোস্বামীয়ে, এয়া মোৰ সংগীত যাত্ৰা অনুষ্ঠানৰ পৰা মই কিয়দাংশ আপোনালোকক শুনাইছিলো। খ দলে বাগৰি যোৱা প্ৰশ্নৰ শুদ্ধ উত্তৰ দি লাভ কৰিব 5 নম্বৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো, গ দললৈ পোনপটীয়া প্ৰশ্ন।

পাহৰিয়া পাহৰিয়া। বৰুৱাৰ সংসাৰ বোলছবিৰ এই গীতটি আমি শুনিলো। 2017 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত গীতিকাৰগৰাকীয়ে 1970 চনৰ পৰা ধাৰাবাহিকভাৱে 50টা বছৰ সম্পাদনা কৰি আহিছে এখনি মহিলা আলোচনী। নলিনীবালা দেৱীয়ে গীতিকাৰগৰাকীক মাতিছিল পখিলা বুলি, নিৰ্মল প্ৰভা বৰদলৈ তেখেতক বেলি বুলি মাতিছিল বুলি জনা যায়। ক'ব লাগে গীতিকাৰগৰাকী কোন, মই আলোচনীখনৰ নামটো কৈ দিছো, সেইখনৰ নাম হ'ল উৰণি। এলিয়া আহমেদ, সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। গদলে প্ৰত্যক্ষ প্ৰশ্নৰ শুদ্ধ উত্তৰটি লাভ কৰিব 10 নম্বৰ। এইবাৰ প্ৰত্যক্ষ প্ৰশ্ন খ দললৈ

0: অসমীয়া সংগীত জগতত এই গীতটিৰ এক বিশেষ স্থান আছে। গীতটিৰ কথা উমেশ চন্দ্ৰ চৌধুৰীৰ, আৰু পুনতে এই গীতটিত কণ্ঠ দিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। ক'ব লাগে গীতটি কিয় বিশেষ।
1: এইটো প্ৰথম অসমীয়া সংগীত কলিকতা ৰেডিঅ' চেণ্টাৰ আছিল তেতিয়া, তাৰ পৰা প্ৰচাৰিত হৈছিল ৰেকৰ্ডিং হিচাপে।
0: সেইটো কলিকতা কেন্দ্ৰত আধা ঘণ্টীয়া এটি অনুষ্ঠান প্ৰচাৰ হৈছিলে, কিন্তু সেইটো শুদ্ধ উত্তৰ নহয়। মই প্ৰশ্নটো বগৰাই দিছো ক দললৈ।
2: গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া সংগীত।
0: সেইটো ভাল এটা অনুমান কৰিছিলে, কিন্তু নহয়, বাগৰি গৈছে গ দললৈ। ঠিক আছে, মই শুদ্ধ উত্তৰটো কৈ দিছো। এই গীতটি 1924 চনত বাণীবন্ধন কৰা হৈছিলে, আৰু এইটো হল গ্ৰামোফোনত বাণীবদ্ধ কৰা প্ৰথমটো অসমীয়া গীত। 1924 চন, তেতিয়া আকাশবাণী গুৱাহাটী প্ৰতিষ্ঠা হোৱাই নাছিলে, আৰু আকাশবাণী কলিকতাৰ যিটো কথা কৈছিলে সেই অনুষ্ঠানটো 1943 চনতহে সম্প্ৰচাৰিত হৈছিলে, কিন্তু এই গীতটি 1924 চনতে বাণীবন্ধন কৰা হৈছিলে। আৰু এই ৰাউণ্ডৰ অন্তিমটো প্ৰশ্ন মই আগবঢ়াইছো ক দললৈ।

0: এই গীতটি নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠানৰ থিম সং আছিল। হিন্দীত মূল গীতটো ৰচনা কৰিছিল স্বানন্দ কিৰকিৰে। আমি যিটো শুনিলো সেই গীতটিৰ অসমীয়া ৰূপান্তৰ, যিগৰাকী ব্যক্তিয়ে অসমীয়ালৈ অনুবাদ কৰিছিল এই বছৰ আমাৰ মাজৰ পৰা তেখেতে চিৰবিদায় মাগিছে। কোন বাৰু তেওঁ?
1: মন্মথ বৈশ্য।
0: মন্মথ বৈশ্য সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে প্ৰত্যক্ষ প্ৰশ্নৰ শুদ্ধ উত্তৰত লাভ কৰিব 10 নম্বৰ। প্ৰথমটো ঘূৰ্ণন আমি ইয়াতে সামৰণি মাৰিছো আৰু মৃদুলা দাসক নম্বৰখিনি ঘোষণা কৰি দিবলৈ অনুৰোধ জনালো।
2: প্ৰথমটো ঘূৰ্ণনৰ অন্তত ক দলে লাভ কৰিছে 10 নম্বৰ, খ দলে লাভ কৰিছে 15 নম্বৰ আৰু গ দলে লাভ কৰিছে 10 নম্বৰ।
0: এতিয়া আমি আগবাঢ়িব পাৰো দ্বিতীয়টি ঘূৰ্ণনলৈ। দ্বিতীয়টি ঘূৰ্ণন আৰম্ভ হ'ব গ দলৰ পৰা আৰু দ্বিতীয় লানি প্ৰশ্ন আমি আৰম্ভ কৰিম ক দলৰ পৰা। কুইজৰ ভাষাত এইটো এটা ড্ৰাই ৰাউণ্ড হ'ব, অৰ্থাৎ ইয়াত কোনো গান নাবাজে। ঠিক আছে, আমি আৰম্ভ কৰিব পাৰো প্ৰথমটো প্ৰশ্ন গ দললৈ। মই দুগৰাকী বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমীয়াৰ বিষয়ে কওঁ। প্ৰথমগৰাকী তেখেত 1907 চনত খুমটাইত জন্ম লাভ কৰিছিল। আবাহন কাকতৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাৰ প্ৰথম পৃষ্ঠাৰ আবাহন কবিতাটি তেওঁ ৰচনা কৰিছিল। আনহাতে আনগৰাকী অসমীয়াই 1946 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ ছাত্ৰ আছিল। প্ৰশ্নটো হ'ল 1968 চনত প্ৰথমগৰাকী ব্যক্তিয়ে দ্বিতীয়গৰাকী ব্যক্তিক এটি বিশেষ উপাধি প্ৰদান কৰিছিল, কি বাৰু?
3: সুধাকণ্ঠ।
0: সুধাকণ্ঠ, সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। প্ৰথমগৰাকী ব্যক্তি যাৰ বিষয়ে মই কৈছিলো তেখেত আছিল আনন্দ চন্দ্ৰ বৰুৱা আৰু দ্বিতীয়গৰাকী ব্যক্তি আছিল ভূপেন হাজৰিকা। 1968 চনত আনন্দ চন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো দিছিল।

0: কৰি ফুৰিছিল আৰু স্থানীয়ভাৱে কণ্ঠস্বৰ পৰীক্ষা কৰি শিল্পী নিৰ্বাচন কৰিছিল। মঙলদৈৰ ডাক বাংলাত লোৱা পৰীক্ষাত ঘটনাক্ৰমে আৰু সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে একমাত্ৰ ময়েই অনাতাঁৰ শিল্পী হিচাপে নিৰ্বাচিত হৈছিলোঁ। এয়া কাৰ কথা বাৰু?
1: তফজুল
0: আলী। আৰু সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। পুনৰবাৰ 10 নম্বৰ লাভ কৰিছে খ দলে। পৰৱৰ্তী প্ৰশ্ন ক দললৈ। কল্পলোকত বাস কৰা এইগৰাকী ব্যক্তিৰ বিষয়ে এখুত ককাইদেৱে এনেদৰে কৈছিল, মোৰ গান আৰু কবিতাত যে ৰবীন্দ্ৰনাথ কোনোবাখিনিতে সোমাই আছে সেই কথা শান্তি নিকেতনত ৰাজনীতি বিজ্ঞান পঢ়ি অহা এই ছাত্ৰজনে নিশ্চয় অনুভৱ কৰিছিল। তেওঁৰ গানত মই মুখ বিচাৰি পালো। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই ঘটকালীৰ দাবী নিশ্চয় কৰিব পাৰে। ৰেডিঅ'ত তেওঁ গান নগোৱা হলে সেই সময়ৰ বহুতৰ বাবে মোৰ গানবোৰ নিৰ্বিকাৰ ছপাৰ আখৰত ওলোৱা কবিতা হৈয়েই থাকিলহেঁতেন। এখুত ককাইদেৱে কাৰ বিষয়ে কৈ আছে? অকণমান অনুমান কৰিব পাৰি নিশ্চয়। এখুত ককাইদেৱে তেখেতৰ গীতৰ বিষয়ে কৈ আছে
1: ডক্টৰ ভূপেন হাজৰিকা।
0: ডক্টৰ ভূপেন হাজৰিকা। নৱকান্ত বৰুৱাৰ যথেষ্ট সংখ্যক গীতত ভূপেন হাজৰিকাই কণ্ঠ নিগৰাইছে, কিন্তু সেইটো শুদ্ধ উত্তৰ নহয়। মই প্ৰশ্নটো বগৰাই দিছো গ দললৈ। পুনৰবাৰ বাগৰি গৈছে খ দললৈ।
1: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
0: সেয়াও সম্পূৰ্ণ ভুল উত্তৰ। উত্তৰটো হ'ব লাগিছিল বীৰেন্দ্ৰনাথ দত্ত, আৰু বীৰেন্দ্ৰনাথ দত্তৰ ঘৰটোৰ নাম কল্পলোক। সেইকাৰণে মই প্ৰথমতে কৈছিলো কল্পলোকত বাস কৰা বুলি মই কৈছিলো, গতিকে সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ, বীৰেন্দ্ৰনাথ দত্ত। আৰু আকাশ আমাক অকণি আকাশ দিয়া, বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন ইত্যাদি বিখ্যাত অসমীয়া গীত। পৰৱৰ্তী প্ৰশ্ন অদললৈ প্ৰত্যক্ষ প্ৰশ্ন। অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন হোৱাৰ আগতে কলিকতা কেন্দ্ৰৰ জৰিয়তে এটি আধা ঘণ্টীয়া অসমীয়া অনুষ্ঠান শ্বৰ্ট ৱেভত সম্প্ৰচাৰিত হৈছিল। 1943 চনৰ 7 জুলাইত বেলা মুখাৰ্জীয়ে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী শিল্পী হিচাপে পৰিগণিত হৈছিল। বেলা মুখাৰ্জী হেমন্ত মুখাৰ্জীৰ পত্নী। বেলা মুখাৰ্জীক 2টি অসমীয়া গীত শিকোৱাৰ ভাৰ পৰিছিল দেশৰ ওপৰত। একে বছৰে 12 জুলাইত সংগীত পৰিৱেশনেৰে দেশ পৰিগণিত হৈছিল সেই অনুষ্ঠানৰ দ্বিতীয়গৰাকী কণ্ঠশিল্পী। মই কাৰ কথা কৈ আছো বাৰু, বা দেশত কাৰ নাম বহিব, অৰ্থাৎ বেলা মুখাৰ্জীক কোনে 2টি অসমীয়া গীত শিকাই দিছিল? বিখ্যাত অসমীয়া সংগীত শিল্পী
1: জ্যোতিপ্ৰসাদ আগৰৱালা।
0: জ্যোতিপ্ৰসাদ আগৰৱালা নহয়, তেখেতক জ্যোতিপ্ৰসাদ আগৰৱালাই শিকাইছিলে, কিন্তু তেখেতে বেলা মুখাৰ্জীক শিকাইছিল পৰৱৰ্তী সময়ত। প্ৰশ্নটো পুনৰ বাগৰি গৈছে খ দললৈ।
1: পুৰুষোত্তম দাস।
0: পুৰুষোত্তম দাস। পুৰুষোত্তম দাস নহয়। পুনৰবাৰ বাগৰি যাব গ দললৈ। ঠিক আছে, উত্তৰটো মই কৈ দিছো, উত্তৰটো হল দিলীপ শৰ্মা। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো, প্ৰত্যক্ষ প্ৰশ্ন খ দললৈ। 3গৰাকী অভিনেত্ৰী, সুস্মিতা ৰায়, প্ৰণামী বৰা আৰু আৰতী বৰুৱা, একেখন বোলছবিৰ একেটি চৰিত্ৰৰ ক্ৰমে শিশু, গাভৰু আৰু বৃদ্ধাৱস্থাৰ ৰূপত তেওঁলোকক দেখা গৈছিল, ছবিখন কি?
1: সন্ধ্যাৰাগ।
0: সন্ধ্যাৰাগ। সন্ধ্যাৰাগ নহয়, ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ নহয়। প্ৰশ্নটো বাগৰি যাব গ দললৈ। বিষয়টো অসমীয়া সংগীত, গতিকে তেনেদৰে অকণমান অনুমান কৰিব পাৰি।
2: সোণাৰ বৰণ পাখি।
0: সোণাৰ বৰণ পাখি, সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। প্ৰতিমা পাণ্ডেৰ জীৱন আধাৰিত এই ছবিখনত সুস্মিতা ৰায়, প্ৰণামী বৰা আৰু আৰতী বৰুৱাই প্ৰতিমা পাণ্ডেৰ ক্ৰমে শিশু, গাভৰু আৰু বৃদ্ধাৱস্থাৰ চৰিত্ৰত অভিনয় কৰিছিল। সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। বাগৰি যোৱা প্ৰশ্নৰ শুদ্ধ উত্তৰ দি গ দলে লাভ কৰিব 5 নম্বৰ। গ দললৈ প্ৰত্যক্ষ প্ৰশ্ন। আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে কৰ্মৰত অৱস্থাত তেওঁৰ সহকৰ্মী আফজল হুছেইনৰ তাগিদাত আকাশবাণী গুৱাহাটীত তেওঁ কণ্ঠ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাত তেওঁ গোৱা আধুনিক গীত শুনি কমল নাৰায়ণ চৌধুৰীয়ে এক প্ৰকাৰ ধমক লগাইছিল। আধুনিক গীত গাই ধমক খোৱা এই শিল্পীগৰাকী পৰৱৰ্তী সময়ত অসমীয়া সংগীতৰ এক বিশেষ ক্ষেত্ৰত সৰ্বজনপ্ৰিয় হৈ পৰিছিল, ব্যক্তিজন কোন? প্ৰশ্নটো মই বগৰাই দিছো ক দললৈ।
1: বিভুৰঞ্জন চৌধুৰী।
0: বিভুৰঞ্জন চৌধুৰী নহয়। পুনৰ বাগৰি গৈছে খ দললৈ।
1: ৰামেশ্বৰ পাঠক।
0: ৰামেশ্বৰ পাঠক, সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ, অতিকে সহজ বুলি ক'ব লাগিব। গতিকে আমি ইয়াতেই দ্বিতীয় ঘূৰ্ণনৰ সমাপ্তি ঘোষণা কৰিছো আৰু দলসমূহে লাভ কৰা নম্বৰসমূহ ঘোষণা কৰিবলৈ মই অনুৰোধ জনাইছো।
3: দ্বিতীয়টো ঘূৰ্ণনৰ অন্তত, অৰ্থাৎ প্ৰথমটো ঘূৰ্ণন আৰু দ্বিতীয়টো ঘূৰ্ণন মিলি দলসমূহে লাভ কৰা নম্বৰসমূহ হ'ল, ক দলে লাভ কৰিছে 20 নম্বৰ, খ দলে লাভ কৰিছে 30 নম্বৰ আৰু গ দলে লাভ কৰিছে 25 নম্বৰ।
0: ঠিক আছে, আমি আজিৰ কুইজৰ অন্তিমটো ঘূৰ্ণনলৈ যাব পাৰোঁ। তৃতীয়টো ঘূৰ্ণন আমি আৰম্ভ কৰিবলৈ লৈছো। প্ৰথমটো প্ৰশ্ন যাব ক দললৈ। সহস্ৰজনে হেনো ভূপেন হাজৰিকাক প্ৰশ্ন কৰে তেখেতৰ প্ৰেয়সীৰ নাম মালবিকা নে লিপিকা

0: মল্লিকা। তেখেতে উত্তৰত কয়, নহয় মালবিকা, লিপিকা বা দেশ বা মল্লিকা। খালী ঠাইত এগৰাকী প্ৰখ্যাত অসমীয়া সাহিত্যিকৰ একমাত্ৰ কবিতা পুথিখনৰ নামটো বহিব, কি হ'ব বাৰু?
1: পদুমকুঁৱৰী।
0: পদুমকুঁৱৰী গীতটি এনেকুৱা নেকি, নহয় মালবিকা, লিপিকা বা পদুমকুঁৱৰী বা মল্লিকা?
1: অম্বিকা।
0: অম্বিকা, অম্বিকাও নহয়, ঠিক আছে। প্ৰশ্নটো বাগৰি যাব খ দললৈ।
2: নিৰ্মালী।
0: নিৰ্মালী কাৰ একমাত্ৰ কবিতা পুথি?
2: সূৰ্য কুমাৰ ভূঞা।
0: সেয়াও সম্পূৰ্ণ শুদ্ধ উত্তৰ নহয়। প্ৰশ্নটো বাগৰি যাব গ দললৈ। ঠিক আছে, শুদ্ধ উত্তৰটো মই কৈ দিছো। শুদ্ধ উত্তৰটো হল হৈমন্তী, সেয়া হোমেন বৰগোহাঁইৰ একমাত্ৰ কবিতা পুথি। পৰৱৰ্তী প্ৰশ্নটো প্ৰত্যক্ষ প্ৰশ্ন খ দললৈ।

0: সদললৈ প্ৰত্যক্ষ প্ৰশ্ন, ভূপেন হাজৰিকাই এই গীতটি কি উপলক্ষ্যত ৰচনা কৰিছিল বাৰু?
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তী উদযাপনৰ সময়ত।
0: সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। আকাশবাণী গুৱাহাটীৰ অনুৰোধ মৰ্মে আকাশবাণী গুৱাহাটীৰ সোণালী জয়ন্তীৰ সময়ত এই গীতটি ভূপেন হাজৰিকাই লিখিছিল। প্ৰত্যক্ষ প্ৰশ্নৰ শুদ্ধ উত্তৰ দি সদলে লাভ কৰিব 10 নম্বৰ। প্ৰত্যক্ষ প্ৰশ্ন গদললৈ।

0: অসমীয়া মৌখিক লোকসাহিত্যৰ ই এবিধ অন্যতম আখ্যানমূলক গীত। এই গীতবোৰক কি বুলি জনা যায়?
1: ফুলকোঁৱৰৰ গীত।
0: ফুলকোঁৱৰৰ গীত, সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। অৰ্থাৎ প্ৰত্যক্ষ প্ৰশ্নৰ শুদ্ধ উত্তৰত গদলে লাভ কৰিব 10 নম্বৰ। আজিৰ কুইজৰ অন্তিমলানী প্ৰশ্ন গদলৰ পৰা। 13-14 বছৰীয়া কিশোৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি অভিযোগ আছিল যে সেই সময়ত অসমীয়া নাট্য সাহিত্য আৰু সংগীতৰ ওপৰত বঙলা নাটক আৰু সংগীতৰ প্ৰচণ্ড প্ৰভাৱ আছিল হেনো। তেনেতে এদিন ৰাতিপুৱা বানমঞ্চৰ এচুকত বহি হাৰমনিয়ামত অসমীয়া বিয়ানামৰ সুৰেৰে তেখেতে সৃষ্টি কৰিছিল গছে গছে পাতি দিলে ফুলৰে শৰাই গীতটি। এনেদৰেই আৰম্ভ হৈছিল অসমীয়া সংগীতত নৱযুগ। এই গীতটি সন্নিৱিষ্ট হৈছিলে শনিতকুঁৱৰী নাটকত। ক'ব লাগে এই নাটখনি আগৰৱালাদেৱে কাৰ চৰণত অৰ্পণ কৰিছে? প্ৰশ্নটো বাগৰি যাব খ দললৈ।
2: হৰিবিলাস আগৰৱালা।
0: হৰিবিলাস আগৰৱালা নহয়। পুনৰবাৰ বাগৰি যাব ক দললৈ।
2: কিৰণময়ী আগৰৱালা।
0: অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃ।
2: হয়
0: হয়, সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। অৰ্থাৎ বাগৰি যোৱা প্ৰশ্নৰ শুদ্ধ উত্তৰটি ক দলে লাভ কৰিব 5 নম্বৰ।

0: 1943 চনৰ 26 অক্টোবৰত যোৰহাটৰ তৰাজানত জন্ম লাভ কৰা গীতিকাৰগৰাকীয়ে 70ৰ দশকত আকাশবাণীৰ স্বীকৃতি লাভ কৰিছিল। 2016 চনত ৰাজ্যিক শিল্পী বঁটাৰে সন্মানিত এইগৰাকী অসমীয়াৰ কেওখন সংগীতালক্ষ্য যেনে ভোগালীৰ ভোগজৰা, পুবেৰুণৰ ৰংচৰা, জ্যোতি প্ৰশস্তি আদি আকাশবাণী গুৱাহাটী তথা ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ হৈছিল। কোন বাৰু গীতিকাৰগৰাকী?
1: ৰমেন বৰুৱা।
0: ৰমেন বৰুৱা নহয়, বাগৰি গৈছে ক দললৈ।
2: অৰুণ শৰ্মা?
0: অৰুণ শৰ্মাও নহয়, পুনৰবাৰ বাগৰি যাব গ দললৈ।
3: গীতা হাতী কাকতি?
0: গীতা হাতী কাকতি কেইদিনমান আগতে আমাৰ মাজৰ পৰা চিৰবিদায় মাগিছে, সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। আৰু পৰীক্ষ প্ৰশ্নৰ শুদ্ধ উত্তৰ দি 5 নম্বৰ লাভ কৰিব গ দলে। আৰু আজিৰ কুইজৰ আমি অন্তিমটো প্ৰশ্নৰ মাজলৈ গৈছোঁ, প্ৰশ্নটো ক দললৈ। 1909 চনত মোৰ দেশ নামেৰে বাহিত প্ৰকাশ পাইছিল অসমৰ জাতীয় সংগীতটি। কদমকলিত সন্নিৱিষ্ট এই গীতটি কিমান চনত অসমৰ জাতীয় সংগীত ৰূপে স্বীকৃতি পাইছিল? তেজপুৰত অসম ছাত্ৰ সন্মিলনত আচলতে স্বীকৃতি দিয়া হৈছিলে, কিমান চনত আছিল বাৰু?
2: 1916
0: অসম ছাত্ৰ সন্মিলনৰ খুব সম্ভৱ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল, কিন্তু সেইটো শুদ্ধ উত্তৰ নহয়। বাগৰি যাব গ দললৈ।
3: 1921
0: নহয়, খ দললৈ বাগৰি যাব।
2: 1924 চন
0: 1924ও শুদ্ধ উত্তৰ নহয়, সেই চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। মই শুদ্ধ উত্তৰটো কৈ দিছোঁ, 1927 চনত তেজপুৰৰ অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত এই গীতটিক অসমৰ জাতীয় সংগীত ৰূপে স্বীকৃতি দিয়া হৈছিল। আৰু এইটো প্ৰশ্নৰেই আজিৰ কুইজখনিৰ আমি সামৰণি মাৰিম। তাৰ আগতে নম্বৰসমূহ ঘোষণা কৰিবলৈ মই অনুৰোধ জনালোঁ।
4: তৃতীয়টো ঘূৰ্ণনৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিওটা ঘূৰ্ণন মিলি প্ৰতিটো দলে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে 25 নম্বৰ, খ দল আৰু গ দল দুয়োটা দলে সমান নম্বৰ লাভ কৰিছে 40 নম্বৰকৈ। যিহেতু খ দল আৰু গ দলে সমান নম্বৰ লাভ কৰিছে, গতিকে প্ৰথম আৰু দ্বিতীয় স্থান নিৰ্ণয় কৰিবৰ কাৰণে আমি দুয়োটা দলকে এটা এটা প্ৰশ্ন আগবঢ়াম।
0: ঠিক আছে, মই প্ৰথমতে গ দললৈ প্ৰথম প্ৰশ্নটো আগবঢ়াম, দ্বিতীয়তে মই খ দললৈ আহিম। ঠিক আছে, প্ৰথম প্ৰশ্নটো এনেকুৱা, আকাশবাণী গুৱাহাটীৰ বৰ্তমানৰ চানমাৰীৰ কেন্দ্ৰটো স্থানান্তৰ কৰা হৈছিল 1957 চনৰ মে' মাহত। সহজ প্ৰশ্ন, উদ্বোধক কোন আছিল বাৰু?
3: বিষ্ণুৰাম মেধি।
0: বিষ্ণুৰাম মেধি তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী, সেয়াই সম্পূৰ্ণ শুদ্ধ উত্তৰ। অৰ্থাৎ তেওঁলোকে প্ৰথমটো প্ৰশ্নৰ শুদ্ধ উত্তৰটি 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্নটো আগবঢ়াইছোঁ খ দললৈ। আকাশবাণী গুৱাহাটীৰ সাহিত্য চৰাৰ প্ৰথমগৰাকী পৰিচালক আছিল ছৈয়দ আব্দুল মালিক। তেখেতৰ ঠিক পিছতে সাহিত্য চৰাৰ দায়িত্ব কোনে গ্ৰহণ কৰিছিল বাৰু?
1: পাছ।
0: অৰ্থাৎ শুদ্ধ উত্তৰটো মই কৈ দিছোঁ, শুদ্ধ উত্তৰটো হ'ল ডক্টৰ লীলা গগৈ। অৰ্থাৎ আজিৰ কুইজৰ বিজয়ী গ দল, গতিকে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এতিয়া এই কুইজখনিৰ সামগ্ৰিক ফলাফল জানিবলৈ আগবাঢ়িছোঁ মৃদুলা দাসৰ ওচৰলৈ।
4: হয়, যিদৰে আমি ইতিমধ্যে গম পালোঁ যে ক দলে 25 নম্বৰ লাভ কৰিছিল আৰু খ আৰু গ দল সমান পৰ্যায়ত আছিলে, 40 নম্বৰকৈ লাভ কৰিছিলে। কিন্তু প্ৰথম আৰু দ্বিতীয় স্থান নিৰ্ণয়ৰ বাবে আমি যি দুটা প্ৰশ্ন সুধিলোঁ তাত গ দলে আৰু 10 নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে প্ৰজ্বলিতা ভৰদ্বাজ আৰু কৰবী শৰ্মাৰ দলটোকে আজি বিজয়ী দল হিচাপে আমি ঘোষণা কৰিছোঁ,
0: তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ।
4: গতিকে দ্বিতীয় স্থানত আছে খ দল, অৰ্থাৎ সঞ্জীৱ কুমাৰ দাস আৰু দীপজ্যোতি পাটোৱাৰী, তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ তৃতীয় স্থানত আছে ক দল, ক দলৰ সৌৰভজ্যোতি কাশ্যপ আৰু পাৰ্থজ্যোতি ভৰদ্বাজক অভিনন্দন জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটিৰ শেষত আমি আটাইকেইটা দলৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক সময়ত আপোনালোকৰ পৰা আৰু ভাল প্ৰদৰ্শন দেখিবলৈ পাম বুলি। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ কুইজখনিৰ পৰিচালক মানস প্ৰতিম গোস্বামীক কুইজখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে।
0: ময়ো আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। ধন্যবাদ
4: শ্ৰোতাসকল। ইয়াৰ লগে লগে আজিৰ কুইজৰ অনুষ্ঠানটিৰ পৰা মই মৃদুলাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ প্ৰিয় শ্ৰোতা, কুইজৰ অনুষ্ঠানটিলৈ মই মৃদুলাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। চাওঁতে চাওঁতে 2020 বৰ্ষটো শেষ হ'বৰ হ'ল। কিদৰেনো পাৰ হ'ল এই বৰ্ষটি, এই কথাষাৰিকেই সাৰোগত কৰি আমাৰ আজিৰ কুইজৰ বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে।
5: ইমানপুৰে শ্ৰোতাসকলে কুইজৰ অনুষ্ঠানটি শুনিলে। আজিৰ বিষয় আছিল অসমীয়া সংগীত আৰু আকাশবাণী গুৱাহাটী। কুইজ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল মানস প্ৰতিম গোস্বামী। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল মৃদুলা দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ প্ৰণীতা ৰয়ৰ কণ্ঠত

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: শ্ৰোতাসকলে ইমান পৰে কংকনা দাসৰ কণ্ঠত লোকগীত শুনিলে।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনাওঁ
4: প্ৰিয় শ্ৰোতা এবাৰ আগবঢ়াবলৈ লৈছো ধ্ৰুৱজ্যোতি দাসৰ কণ্ঠত বাহিবাদন

ইমানপুৰে শ্ৰোতাসকলে ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিলে। প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছো কাইলৈৰ অনুষ্ঠানৰ বিষয়ে। কাইলৈও 5:10 আৰম্ভ কৰা হ'ব আমাৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। লোকগীত শুনিবলৈ পাব 6:10 পৰা। 6:30 শুনিবলৈ পাব আধুনিক গীত। 7:20 আগবঢ়োৱা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

0: বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

নিকটবর্তী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: উপনি পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো আজিৰ লোকগীতৰ অনুষ্ঠান। আজিৰ লোকগীতৰ অনুষ্ঠানত আমি শুনিম শিল্পী নাৰায়ণ কলিতাৰ কণ্ঠত কেইটিমান বিশেষ লোকগীত।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰত শ্ৰোতাসকলে শুনি আছে শিল্পী নাৰায়ণ কলিতাৰ কণ্ঠত লোকগীতৰ অনুষ্ঠান।

লোকগীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। শ্ৰোতাসকলৰ বাবে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আমি আগবাঢ়িছো আমাৰ ভজনৰ অনুষ্ঠানলৈ। ভজনৰ অনুষ্ঠানত আমি আজি প্ৰথমতেই শুনিম শিল্পী ভীমসেন যোশীৰ কণ্ঠত এটি ভজন।

শ্রোতাসকলে ভীমসেন যোশীৰ কণ্ঠত ভজন শুনিলে। এইবাৰ আপোনালোকক শুনাবলৈ লৈছো শিল্পী উদিত নাৰায়ণৰ কণ্ঠত ভজন।

শ্রোতাসকলে শুনে আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো ঘোষক ঘোষিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনু।

মই ভাবোঁ মানুহৰ মনবোৰ ফুলৰ দৰে কোমল, বুজা নুবুজা বিভিন্ন ধৰণৰ আবেগৰ মাজত আল ফুলে মনটো উৰি থাকে, মনৰ কথাবোৰ ভাঁহি থাকে। ফুলপাহ আৰু মনটোৰ মাজত পাৰ্থক্য মাত্ৰ ইমানখিনিতে যে ফুলপাহৰ মাজত সেই মৌনতা বৰ নান্দনিক, কিন্তু মন এটা যেতিয়া মৌন হৈ পৰে তেতিয়া হয়তো ই দিশ হেৰুৱায়, হয়তো ই জীয়াই থকাৰ প্ৰেৰণা হেৰুৱায়। প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ কণ্ঠত এই গীতটিয়ে যেন তাকেই কয়।

আজি এখন নাটক চাবলৈ যাম বুলি ভাবিছিলোঁ। নাটকখন চাবলৈও গ'লোঁ। নাটকখনৰ কিৰদাৰকেইটা মোৰ একেবাৰেই চিনাকি, যেন মোৰেই জীৱন। নাটকখনৰ নাম আছিল শূন্যতা। শূন্যতা নামৰ এই নাটকখন চাবলৈ গৈ খালী হৈ আহিছোঁ। অভিমানৰ চকীত এতিয়া বহি আছোঁ মাজৰাতিলৈ। ৰাতিপুৱাৰ এনেকুৱা সময়তে প্ৰিয় হৈ পৰে, কিন্তু মই পাহৰি গ'লোঁ মোৰ যে ৰান্ধনি ঘৰো নজ্বলিল আজি, ভোক মোৰ থাকি গ'ল। শ্ৰোতাসকলৰ বাবে আগবঢ়াইছোঁ ৰত্নাকৰ ছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি গীত।

আৰু স্মৃতি মানেই নষ্টালজিয়া। নষ্টালজিয়া খুব মধুৰ হ'ব বুলি কথা নাই, বিশেষকৈ যদিহে আপোনাৰ হৃদয়ৰ অঘটন ঘটিছে, অৰ্থাৎ হৃদয়ত আপুনি আঘাত পাই থৈছে, তেন্তে এপাহি ফুলৰ গোন্ধৰ পৰা আৰম্ভ কৰি আপুনি ব্যৱহাৰ কৰি থকা সেই পাৰফিউমৰ গোন্ধটিলৈকে আপুনি হয়তো হেজাৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিব। মৰম, ভালপোৱা, প্ৰীতি, চেনেহ, এই সুবাসবিলাকে আমাক বৰ বেলেগ ধৰণেৰে মেৰিয়াই ৰাখে, যাৰ কবলৰ পৰা হাত সৰাটো হয়তো কঠিন। প্ৰিয় শ্ৰোতা, আপোনালোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি সুন্দৰ গীত।

নিজকে সম্পূৰ্ণৰূপে ভুল বুলি ক'বলৈ আমি ইমান ভুল কাম নকৰোঁ। কিন্তু ঠিক সেইদৰে জীৱনত আমি নিজকে সকলোতকৈ শুদ্ধ বুলি ক'বলৈও আমাৰ কামবোৰ ইমান ভাল নহয়। আমাৰ মাজত সেইখিনি খেলিমেলি আছে যাৰ বাবে হয়তো আমি দুখৰ মাজতে সুখ বিচাৰি ফুৰোঁ। আমাৰ মাজত থকা সেই অবিনষ্টবোৰৰ বাবেই চাগৈ দুখবোৰ স্থায়ী আৰু সুখবোৰ পলকতে উৰি যায়। নিজৰ মাজত থকা সেই বেয়া গুণবোৰ, সেই ভাল নলগাবোৰ কেতিয়াবা মন যায় যেন বৰষুণ এজাকে ধুই নোহোৱা কৰি দিয়ক, মোৰ অন্তৰাত্মা তৃপ্ত কৰি তোলক আৰু মই যাতে স্নিগ্ধ হৈ পৰোঁ ঠিক বৰষুণৰ দৰে। এইবাৰো প্ৰিয় শ্ৰোতা আপোনালোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি সুন্দৰ গীত।

প্ৰিয়জনক ৰং হিচাপেও চাবলৈ মন যায়। কাৰণ আপোনাৰ জীৱনলৈ নতুন এজন মানুহ অহাৰ লগে লগে হয়তো চাৰিওপাশ গুলপীয়া ৰঙৰ নিচিনা লাগে। মনটো ভাঙিলে ৰঙা ৰঙৰ যেন তেজ ওলাইছে, অদৃশ্য, তেনেকুৱা অনুভৱ হয়। ভাল লগা ব্যক্তিজন ভাল লগা ৰং এটা হৈ পৰাটো স্বাভাৱিক কথা। প্ৰিয় শ্ৰোতা, আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

প্ৰিয়শ্ৰোতা, জুবিন গাৰ্গৰ কিছু সুৰীয়া গীতৰ মাজেৰে ৰামধেনুৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।

শ্রোতাসকলে শুনে আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আছে খয়াল পৰিৱেশন, ৰাগ য়মন, আৰু শিল্পী হৈছে ৰুমা দেৱী কলিতা।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমি সামৰিছো আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ আমাৰ অনুষ্ঠান পুনৰাই মুকলি কৰা হ'ব ঠিক পুৱা 5:30। আজিলৈ আমি বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।